মুখি রাহাই সাকুং তুমাতি মুজি সকর বন্দন সাহান্ডা পাপাতানি বুন্তাত এংকাং মরুপেং তুমাতি গুস্তি এংকাং মহোবালাস বিবাহ মহাসে এংকাং সাম্পন পাপারিং সাকুং প্রাপতেং আকসাং তুমাতান কিতোস তুয়ো কাছে নঙ্গান্তস ইং তিতিবান চিকালঙ্গান মেনিকো উলো থালাসান পঞ্জেনেঙ্গান মাকসি তিপুন কপারঙ্গাকান পাপাঙ্গিয়ান লুমান্তার আচরো ওয়াউসান বুকু জাবি Acara ingkang kagiyaraken lumantar Pro 4 RRI Semarang saben seminggu sepisan niko ing pangajap mbung kepingin nglestantunaken budaya dongeng kados duk rikalanipun nalika kita maksih alit ing wanci dalu dipun kanthi rama dalasan ibu manjing wonten ing Palembang sarwi dipun dongengaken kejawi putra saged mangertosi tetungingan ingkang awon utawi sae ugi saged ngraketaken manah ing antawisipun putra kalian Sudarmo. Sagung para kadang para sutresna ingkang dhatkinasih Gusti ing titipan cilik kalenggan menika kula sampun marak sowan malih saperlu badhe ngaturaken waosan buku Jawi kanthi nglajengaken ira-iran bedah sikaraloka perangan kaping sedoso anggitanipun sederek Harwe Muka ingkang kapetik saking kalawarti panyebar semangat sagung para kadang para sutresna ingkang dat kinasing Gusti mbok bilih ing titewanci wekdal menika panjenengan sami nedhengipun sumene wonten dalemipun sowang-sowang sumangga nun sesarengan kita midhangetaken ira-iran bedah sikara luka sugeng midhangetaken